मीडियम ओवेभ्रे 204.5 मीटर तथा 1467 किलोहर्ज जोगे एफएम्रे शुणिपारुचंती 103.6 मेगाहर्ज जोगे एहा व्यतीत आपणको मोबाइल फोनर न्यूज अन एआईआर आप एवं वेब आप माध्यमरे मध्य आपण माने आम केन्द्रर कार्यक्रम गुड़िक शुणिपारुचंती। प्रिय श्रोताबंधुमानंकु एटी कहि रखुछु আজি মধ্যাহ্ন 12টাৰে শুনিবাকু ভুলিবেনি কণ্ঠশিল্পী প্ৰণৱ কিশোৰ পটনায়কঙ্ক প্ৰতি এক বিশেষ শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম সংগীতৰ প্ৰবাহ প্ৰণৱ। আকাশবাণী জয়পুৰ, সময় বৰ্তমান দিন 9টা। প্ৰচাৰ কৰুছো শ্ৰোতাঙ্ক ফোন যোগে অনুৰোধৰে হিন্দী কথাচিত্র গীতর কার্যক্রম হ্যালো মো পছন্দ, প্রযোজনা করেছেন মনোজ কুমার পূজারী, উপস্থাপনা করেছেন দময়ন্তী বৈকার।